0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল অঞ্চল গঠন সন্দৰ্ভত স্থানীয় জনগোষ্ঠীৰ সৈতে আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ গুৱাহাটী আগমন। পাগলাদিয়া নৈৰ পানীৰ সঠিক ব্যৱহাৰেৰে তামোলপুৰৰ 1800 হেক্টৰ কৃষিভূমি সামৰি ৰাজ্য চৰকাৰৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা। ৰাজ্যৰ দক্ষ নাৰ্ছসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন। ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল অঞ্চল গঠন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ ৰূপায়ণ কৰাৰ পূৰ্বে স্থানীয় জনগোষ্ঠীসমূহৰ সৈতে আলোচনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দেৰগাঁৱত কালি অসম আৰক্ষীৰ উপ অধীক্ষক আৰু নৱনিযুক্ত কনিষ্টবলসকলৰ দীক্ষান্ত সমাৰোহত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে পৰিৱেশ সংবেদনশীল অঞ্চল চূড়ান্ত কৰাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ ওচৰে পাজৰে বাস কৰা জনসাধাৰণৰ উদ্বেগ আৰু জটিলতাসমূহ দূৰ কৰিব লাগিব। তেওঁ কয় যে কাজিৰঙাত দীৰ্ঘকালীন সুৰক্ষা উদ্যানখনৰ চৌপাশে বাস কৰা জনগোষ্ঠীসমূহৰ সহায় সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে। কাজিৰঙাৰ চৌপাশৰ জৈৱ সংবেদনশীল অঞ্চলসমূহৰ প্ৰস্তাৱিত সাল সলনিক লৈ বিৰোধী কংগ্ৰেছ দলে অলপতে সাব্যস্ত কৰা প্ৰতিবাদক লৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰে গঁড়ৰ চোৰাং চিকাৰ ৰোধ কৰিবলৈ সমৰ্থ হৈছে আৰু কাজিৰঙা গৌৰৱ কৰিব পৰা স্থানলৈ ৰূপান্তৰ কৰিছে। উদ্যানখনত ভালেমান উন্নয়নমূলক কাম ৰূপায়ণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
1: কাজিৰঙাৰ সুৰক্ষা কোনে কৰিব? কাজিৰঙাত থকা ওচৰে পাজৰে থকা স্থানীয় ৰাইজে কৰিব লাগিব। গতিকে ৰাইজক খং উঠাই কিবা এটা কাম কৰাটো উচিত নহয়। ৰাইজৰ লগত থিয় হৈ থাকি ৰাইজৰ সন্মতি লৈ কাম কৰিব লাগিব আৰু আমাৰ চৰকাৰখনে তেনেকেই কাম কৰে। ৰাইজৰ লগত সংঘাতত নাযায়, ৰাইজৰ লগত সমন্বয়ত আমি যাওঁ। কাজিৰঙাখনত আমি গড় হত্যা নোহোৱা কৰিলোঁ। কাজিৰঙাখনক মানুহে আহি এটা গৌৰৱ অনুভৱ কৰাৰ পৰিৱেশলৈকে আমি লৈ গলো আৰু কাজিৰঙাত আৰু বহুত কাম হ'ব। আজি আপোনালোকে চাওক যে কাজিৰঙাৰ বাঘ, হাতী, গড় এতিয়া ওৰাঙলৈকে যাব পাৰে। আমি কৰা উচ্ছেদবিলাকৰ কাৰণে আজি কৰিডৰ নিৰ্মাণ হৈছে যে কাজিৰঙা বুঢ়া পাহাৰ গৈ ওৰাঙলৈকে যাব।

0: উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ দেওবাৰে পুৱা 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনা বিয়লি 3:15 বজাত উপৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাব। তেওঁ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। ভূটান পাহাৰৰ পৰা বৈ অহা পাগলাদিয়া নৈৰ পানীক সঠিকভাৱে ব্যৱহাৰ কৰি তামোলপুৰৰ ভাৰত ভূটান সীমান্তৰ 1800 হেক্টৰ কৃষিভূমি সামৰি এটা প্ৰকল্প ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে। কালি ভাৰত ভূটান সীমান্তৰ সোৱণখাটাৰ মানক চৌকী পৰিদৰ্শন কৰি কৃষি আৰু জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু তামোলপুৰৰ বিধায়ক তথা দক্ষতা নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ জলাধাৰ আৰু একুৱাডাক্ট নিৰ্মাণ কৰাৰ উপৰি পুৰণি শ্লুইচ গেটটো পুনৰ নিৰ্মাণ আৰু শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। মন্ত্ৰী দুগৰাকীয়ে কালি তামোলপুৰৰ দৰঙ্গা নৈৰ ওপৰত থকা হাতীডোবা জলসিঞ্চন আঁচনি আৰু কালানদীৰ জলসিঞ্চন আঁচনিও পৰিদৰ্শন কৰে। মন্ত্ৰী হাজৰিকাই লগতে বগামাটিৰ বৰনদী আঁচনিও পৰ্যবেক্ষণ কৰে। অঞ্চলটোৰ সকলো প্ৰস্তাৱিত আঁচনি ফলপ্ৰসূ হলে জিলাখনত মুঠ জলসিঞ্চনপ্ৰাপ্ত কৃষিভূমিৰ পৰিমাণ 8000লৈ বৃদ্ধি হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ইয়াৰ ফলস্বৰূপে স্থানীয় কৃষকসকলে এটা বছৰত 3 বাৰকৈ শস্য উৎপাদন কৰিব পাৰিব বুলিও শ্ৰীহাজৰিকাই কয়।
1: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা নিৰ্দেশ যে ভূটানৰ ভিতৰত সোমাই আমি পানী আনিব পাৰোঁ নেকি। তেখেতে ভূটানৰ ৰজা, ভূটানৰ প্ৰধানমন্ত্ৰীৰ লগত ইতিমধ্যে কথা পাতি থৈছে। এইখনে ভূটান, মই য'ত আছো তাৰ পৰা 50 মিটাৰ ভূটান, ইয়াৰ পৰা পানী আমাৰ আহি আছে। এইখিনি আমি আৰু অলপ ষ্ট্ৰাকচাৰখিনি নতুন কৰিব লাগে বা ষ্ট্ৰং কৰিব লাগে, এইখিনিতো কৰিব পাৰিমেই। কিন্তু মই কি ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে আৰু 10 কিলোমিটাৰ গৈ বেছি পানী উলিয়াই লৈ আহিব পাৰোঁ নেকি, যাতে আমাৰ গোটেই তামোলপুৰ জিলাখনতেই দুটা স্কীমত, এটাত নহ'লেও দুটা স্কীমতে যাতে গোটেই কমচে কম 25-30 হাজাৰ হেক্টৰত বা 20 হাজাৰ হেক্টৰ বিঘা মাটিত পানী দিব পাৰোঁ, তেনেকৈ আমি কাম কৰিবলৈ বিচাৰিছোঁ। সেইকাৰণেই আজি আহিছোঁ। আজি আপোনালোকে দেখিছে বহুত কেইটা অঞ্চল গ'লোঁ, উত্তৰ কুচি গ'লোঁ, আমি দৰঙা গ'লোঁ, ইয়াৰ এইলৈ বগামাটিলৈকে আহিলোঁ। আহিছোঁ কিন্তু কাম কৰিবলৈ আহিছোঁ, প্ৰতিশ্ৰুতি দিবলৈ নহয়, আহিছোঁ মিছা কথা ক'বলৈ নহয়। সময় অলপ লাগিব, কাম নিশ্চয়কৈ কৰিম।
0: ৰাজ্য চৰকাৰে অসমৰ প্ৰশিক্ষিত আৰু দক্ষ নাৰ্ছসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এই উদ্দেশ্যে ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত জনস্বাস্থ্য সেৱাৰ কোম্পানী MOHHSৰ দুজনীয়া প্ৰতিনিধি দলে অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ চিকিৎসা শিক্ষা, নাৰ্ছিং শিক্ষা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। MOHHSৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্টনি টান আৰু স্বাস্থ্যসেৱা মানৱ সম্পদ বিভাগৰ সহকাৰী সঞ্চালক জেৰেমি সেনক লৈ গঠিত দলটোৱে ভ্ৰমণকালত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত তথা সচিব ডঃ সিদ্ধাৰ্থ সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। আলোচনাকালত অসমৰ চিকিৎসা শিক্ষা, নাৰ্ছিং শিক্ষা আৰু আনুষংগিক স্বাস্থ্য শিক্ষা ব্যৱস্থাৰ লগতে ৰাজ্যত উপলব্ধ প্ৰশিক্ষিত আৰু দক্ষ স্বাস্থ্যকৰ্মীৰ বিষয়ে ছিংগাপুৰৰ প্ৰতিনিধি দলটোৰ আগত বিশদভাৱে উপস্থাপন কৰা হয়। বৈঠকত অসমৰ দক্ষ নাৰ্ছিং পেছাদাৰীসকলক ছিংগাপুৰৰ স্বাস্থ্যসেৱা খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ সম্ভাৱনাৰ বিষয়েও গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। অসমৰ দক্ষ নাৰ্ছসকলৰ বাবে নিয়মীয়াকৈ বিশেষকৈ বছৰি নিযুক্তি প্ৰক্ৰিয়া চলোৱাৰ এটা প্ৰস্তাৱৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টিৰাজি, মানৱতাবাদ আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। জন্মশতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এনে কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হয়। এই উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠানসমূহ সন্দৰ্ভত মন্ত্ৰী শ্ৰীবৰাই বৈঠকত মিলিত হয়। ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত জন্মদিনৰ কাৰ্যসূচীত 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে শীৰ্ষক গীতটি পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ জীৱন পৰিক্ৰমা বিষয়ক এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ কৰিবলগীয়া ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলাও এই অনুষ্ঠানৰ পৰাই স্থাপন কৰিব। একেদিনাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে 100খন পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। এই দিনটোতে ৰাজ্যৰ বিদ্যালয়সমূহত সুধাকণ্ঠৰ গীত পৰিৱেশন কৰা হ'ব। সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
1: অহা 8 ছেপ্টেম্বৰ ভাৰত ৰত্ন সুধাকণ্ঠ

0: ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন আৰু এই জন্মদিনটো শতবৰ্ষ হিচাপে সমগ্ৰ অসমে পালন কৰিব এই মহান শিল্পীগৰাকীক স্মৰণ কৰি অসম চৰকাৰে ভূপেনদাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজোৰা এক কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। যদিওবা আমি সামৰণি অনুষ্ঠান দিল্লীত আয়োজন কৰাৰ কথা আছে, অহা 8 ছেপ্টেম্বৰ তাৰিখটো তেখেতৰ এই সমাধিস্থলত আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহযোগিতাত অসম চৰকাৰে আয়োজন কৰিবলৈ লৈছোঁ।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কালি মৰিগাঁৱৰ মতিৰাম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয়ত মনোৰম সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। তদুপৰি সুধাকণ্ঠৰ জীৱন আৰু কৰ্ম সম্পৰ্কে বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো 4টা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰিছে। গহপুৰৰ পৰা উজনি অসমৰ নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ 33.7 কিলোমিটাৰ হ'ব। প্ৰকল্পটোত 4টা লেনযুক্ত পথৰ লগতে ব্ৰহ্মপুত্ৰৰ তলেদি প্ৰায় 15.79 কিলোমিটাৰ দৈৰ্ঘৰ দ্বৈত টিউব টানেল নিৰ্মাণ কৰা হ'ব। দুটা টিউবত দুটাকৈ লেন থাকিব আৰু ইয়াৰে এটা টিউবত ৰেল চলাচলৰ বাবে বিশেষ ব্যৱস্থা সন্নিৱিষ্ট হ'ব। প্ৰকল্পটোৰ মুঠ মূলধনী ব্যয় 18,662.2 কোটি ধাৰ্য কৰা হৈছে। অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি পুৱা 6:15 পৰা সামূহিক দৌৰ অনুষ্ঠিত হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই দৌৰত অংশগ্ৰহণ কৰে। অভিৰুচি ক্ৰীড়া দিৱসৰ দ্বিতীয় দিনা নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত কাইলৈ পুৱা 9:30 বজাত আন্তঃ শিক্ষানুষ্ঠান PTR নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। একেটা স্থানতে বিয়লি 5:30 বজাত খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। গোৱালপাৰা জিলাতো আজি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে পুৱা সামূহিক দৌৰ অনুষ্ঠিত হয়। বিয়লি হ'বলগীয়া অনুষ্ঠানত কেইবাগৰাকীও ক্ৰীড়া সংগঠক আৰু প্ৰবীণ খেলুৱৈক সম্বৰ্ধনা জনোৱা হ'ব। দেশৰ আগশাৰীৰ দৌৰবিদ হিমা দাসে যুৱ প্ৰজন্মক নম্ৰ হৈ থাকিবলৈ, ভাল অভ্যাস গঢ়ি তুলিবলৈ আৰু খেল ধেমালিক জীৱনৰ অবিচ্ছেদ্য অংগ কৰি ল'বলৈ আহ্বান জনাইছে। গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত খেলুৱৈগৰাকীয়ে সফলতা অৰ্জন কৰাৰ পাছতো নম্ৰতা আৰু মূল্যবোধ বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰেই নহয় বৰং জীৱনকো সুন্দৰ ৰূপ দিব পৰা সু অভ্যাস আঁকোৱালি ল'বলৈ আহ্বান জনায়। শাৰীৰিক কাম কাজৰ বিষয়ে গুৰুত্ব আৰোপ কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলীটগৰাকীয়ে প্ৰতিগৰাকী শিক্ষাৰ্থীক কোনো নহয় কোনো খেল ধেমালিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। সুস্থ আৰু সুশৃংখল জীৱন গঢ়াত ক্ৰীড়াই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ T20 এছিয়া কাপৰ গ্ৰুপৰ দ্বিতীয়খন খেলত ভাৰতে আজি হংকঙৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। যোৱা দেওবাৰে ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে 94 ৰাণেৰে ভাৰতীয় দলটোৱে জয়লাভ কৰে। যোৱা নিশা ডুবাইত অনুষ্ঠিত গ্ৰুপ বিৰ খেলখনত শ্ৰীলংকাই ইণ্ডোনেছিয়াক 75 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 124 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইণ্ডোনেছিয়াই 18 অভাৰ আৰু 3টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 49 ৰানহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ 7টা উইকেট দখল কৰা চামাৰী আথাপথুক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: গোলাঘাট জিলাৰ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত কালি অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক আৰু নৱনিযুক্ত আৰক্ষী কনিষ্টবলসকলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম, ৰাজ্য চৰকাৰে আৰক্ষীত 15-20 হাজাৰ যুৱক যুৱতীক দিব নিযুক্তি। অসমীয়া খবৰ কাকতৰ শিৰোনাম, মহিলা শিশুৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণত কঠোৰ হ'ব লাগিব অসম আৰক্ষী। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰসংঘৰ শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি সাগৰৰ জলস্তৰ বৃদ্ধিৰ ফলত কলকাতা, মুম্বাই আৰু ঢাকাৰ দৰে দক্ষিণ এছিয়াৰ নিম্নভূমি অঞ্চলৰ চহৰসমূহৰ 1,40,00,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ভাৰতত পথ দুৰ্ঘটনা শীৰ্ষক এখন প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি যোৱা 5 বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত অসমৰ 7 সহস্ৰাধিক যুৱক যুৱতীয়ে প্ৰাণ হেৰুৱাইছে। এই বাতৰিটো দৈনিক অসম কাকতে

0: বছৰতে ৰাষ্ট্ৰীয় ঘাইপথত নিহত 7,089 শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো চাৰিটা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহান কৰাৰ বাতৰিটো আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় তদাৰকী আয়োগৰ এখন প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি দেশত 2025 বৰ্ষত চৰকাৰী সংস্থা আৰু প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে 70,500তকৈও অধিক দুৰ্নীতিৰ অভিযোগ ৰুজু কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। গুৱাহাটীৰ সোণাপুৰ থানাৰ অন্তৰ্গত মৰগদোলাত আজি পুৱা আৰক্ষীৰ গুলীত দুজন গাড়ী চোৰ নিহত হয়। নিহত চোৰ দুজন কাছাৰৰ ছাইদুল আলম লস্কৰ আৰু মণিপুৰৰ বাবু সিং বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। পলায়নৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে পিছ লৈ গুলীচালনা কৰাৰ ফলত চোৰ দুজনৰ থিতাতে মৃত্যু হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল অঞ্চল গঠন সন্দৰ্ভত স্থানীয় জনগোষ্ঠীৰ সৈতে আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ গুৱাহাটী আগমন। পাগলাদিয়া নৈৰ পানীৰ সঠিক ব্যৱহাৰেৰে তামোলপুৰৰ 1,800 হেক্টৰ কৃষিভূমি সামৰি ৰাজ্য চৰকাৰৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা। ৰাজ্যৰ দক্ষ নাৰ্ছসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। আৰু অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: lapuan apor nang litung. Asamis lamar janalun ang denga longpen, ason ason alun arjuig long tanglo. Asamis lamar janalun ang denke lapuan si kang toniglo. Nang litum jaime karjilong bom lake Akashvani Dipu station along pen. Non malam so pilo tenang litum. Ning arlo alam te ajaime arjuig long po.
1: ইমান ৰাতি এছ এম এছ কে ৱাই চি আপডেট কৰক নহ'লে ব্লক কৰি দিয়া হ'ব লিংকত ক্লিক কৰোঁ ব্লক নহয় যেন ৰ'ব চেক কৰিলে লিংক চিকিউৰ নে চেণ্ডাৰ আপোনাৰ বেংকে হয়নে কে ৱাই চি আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল কে ৱাই চি আপডেট লিংকৰ পৰা হাত সাৰি থাকিব আৰ বি আয়ে কয়
2: জানি লওক সতৰ্ক হৈ ৰওক

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰৰ মাজত সম্প্ৰতি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা মিছন ভি বি জি ৰামজিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ বাবে প্ৰাৰম্ভিকভাৱে 6,266.25 কোটি টকাত আবণ্টন দিছে। কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নৱম অধিৱেশনৰ দ্বিতীয় আৰু অন্তিমখন বৈঠক আজি অনুষ্ঠিত হৈছে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2026ৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ আজি সাক্ষ্য গ্ৰহণ আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। কামৰূপ জিলাৰ বকুৰ গামেৰিমুৰা আৰক্ষী চকীত যোৱা নিশা চিৰঞ্জীৱ চৌধুৰী নামৰ এজন জোৱানে চলোৱা নিৰ্বিচাৰ গুলীচালনাত দুজন সতীৰ্থ আৰক্ষী কৰ্মী নিহত হয় আৰু অন্য দুজন আহত হয়। অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰিছে আৰু ভাৰতৰ কিদাম্বি শ্ৰীকান্তে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। যোৱাটো খণ্ডত আমি বিজ্ঞানসন্মত পশুপালনৰ প্ৰয়োজনীয় দিশসমূহ এই সম্বন্ধে এটি আলোচনাৰ
1: ব্যৱস্থা আছে। যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী থাকে, তেওঁলোকে তেওঁলোকৰ নিজ নিজ এলেকাৰ পশুপালক পশু চিকিৎসা বিভাগৰ আমাৰ যিজন ডক্টৰ থাকে তেওঁ ট্ৰেইনিং দিব পাৰে নিজাববীয়াকৈ। নাইবা আমাৰ ডিষ্ট্ৰিক্টে ডিষ্ট্ৰিক্টে কিছুমান RCT আছে, RCT গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ কেন্দ্ৰ, এইবোৰ বেংকৰ তৰফৰ পৰা আছে, প্ৰতিখন জিলাতে আছে আৰু তাৰ ট্ৰেইনিং চলিয়ে আছে। অকল আমাৰ ভেটেনেৰি বুলি নহয়, এগ্ৰিকালচাৰ বেছ হওক, কাৰ্পেণ্টৰি বেছ হওক, বিউটি পাৰ্লাৰ হওক, ট্ৰেইনিংবোৰ হৈ থাকে। গতিকে তাৰ জৰিয়তেও আমাৰ ট্ৰেইনিং চলি আছে আৰু প্ৰশিক্ষণটো পোৱাৰ পিছত মানুহখিনিয়ে মেণ্টেলি বহুত চেঞ্জ এটা আহে, নজনা কথা বহুত জানিব পাৰে আৰু চিষ্টেমেটিকেলি কোনটো কৰিলে কোনটো লাভ হ'ব, জন্ম অৱস্থাত কিটো কৰিব লাগিব, গ্ৰ'য়িং ষ্টেজত কিটো কৰিব লাগিব বা ফিনিচিঙত, প্ৰেগনেঞ্চি অৱস্থাত আমি কি ব্যৱস্থা ল'ব লাগিব বা পোৱালিৰ যতন কেনেকৈ ল'ব লাগিব, সেইবোৰ প্ৰশিক্ষণ দিয়া হয়
2: আৰু তেওঁলোকৰ আত্মবিশ্বাস বাঢ়ি
3: যায়। মই এটা খালি সংযোজন কৰিব খুজিছোঁ আমাৰ পশুপালকসকলৰ দিছে, আমি যেতিয়া পোৱালি পাওঁ, যেতিয়া চেউৰী অৱস্থা হয়, চেউৰী অৱস্থাটো আমি চেউৰীৰ যতনটো খুব প্ৰয়োজনীয়, কাৰণ চেউৰী হৈয়ে পিছত গৰ্ভধাৰণ কৰি গাইজনী গাই হৈ পেলাই পূৰ্ণাংগ হ'ব। সেইকাৰণে সেই দুবছৰ এই গোটেই সময়টোত যাতে খুব স্বাস্থ্যৰ প্ৰতি যতন লয়, সবল সুস্থ চেউৰী হৈ থাকিলেহে তেতিয়া আমি গৰ্ভধাৰণৰ আমি যিটো অনুপাত আমি সৰহকৈ আমি AI কৰিলে আমি তাৰ পাৰ্চেণ্টেজটো আমাৰ বাঢ়িব। আৰু গাইৰ ক্ষেত্ৰত সেইজনী গাই সবল সুঠাম যিজনী চেউৰীৰ পৰা গাই হৈছে তেতিয়া আমি অধিক গাখীৰ আশা কৰিব পাৰোঁ।
2: মানুহৰ কেঁচুৱাৰ যতন লোৱা নিচিনাকৈ আচলতে
3: গাইৰ যতন ল'ব
2: লাগে, যত্ন ল'ব লাগে। এতিয়া আমাৰ পশুপালনৰ ক্ষেত্ৰত কেনেধৰণৰ আঁচনি বৰ্তমান আছে বা পশুপালকসকলক সহায় কৰিব পৰাকৈ?
3: ইতিমধ্যে আঁচনিৰ কথা ক'লে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণৰ আমাৰ আঁচনি হৈ আছে। এতিয়া আমাৰ যিখিনি আমাৰ নেশ্যনেল লাইফষ্টক মিছনৰ যোগেদিও প্ৰথমতে আমাৰ EDPৰ যোগেদি কিছুমান আঁচনি গ্ৰহণ কৰা হৈছিল আৰু তাৰপিছত আমাৰ

0: ইতিমধ্যে আঁচনিৰ কথা ক'লে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণৰ আমাৰ আঁচনি হৈ আছে। এতিয়া আমাৰ যিখিনি আমাৰ নেশ্যনেল লাইফষ্টক মিছনৰ যোগেদিও প্ৰথমতে আমাৰ EDPৰ যোগেদি কিছুমান আঁচনি গ্ৰহণ কৰা হৈছিল, আৰু তাৰপিছত আমাৰ সেইখিনি এতিয়া বৰ্তমান হৈ থকা নাই, কিন্তু অলপ দিনৰ পিছতে হয়তো কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত মুকলি কৰি দিব।
1: হয়,
0: ইয়াৰ বাহিৰেও আমাৰ এতিয়া আমি PM যোগা যিটো আঁচনি, আমাৰ যিটো প্ৰধানমন্ত্ৰী জনজাতীয় গ্ৰাম্য যিটো উন্নত গ্ৰাম অভিযান, তাৰ যোগেদিও আমাৰ আমি বহু কেইবাখনো জিলা সামৰি আমি এই সম্পৰ্কত আমি কিছু কিছু ক্ষেত্ৰত ছাগলী পালনৰ ক্ষেত্ৰত আমি আগবাঢ়িব খুজিছোঁ। ইয়াৰ বাহিৰেও আমাৰ পলিট্ৰি পলিচিত আমাৰ যিখিনি আছে, আমি অন্ততঃ 50,000তকৈ ওপৰত মুৰ্গী পালন কৰে, তেতিয়াহ'লে সেইখিনিৰ কাৰণেও 33% আমাৰ কেপিটেল ছাবচিডি, 2% ইলেক্ট্ৰিচিটি ছাবচিডি, এনেকুৱা ধৰণৰ ব্যৱস্থা আছে, আৰু সেইখিনি গোটেইখিনি আমাৰ ৱেব পৰ্টেলৰ যোগেদি উপলব্ধ। আৰু মাজতে স্পীড আৰু স্কোপ বেলেগ দুটা আঁচনিৰ যোগেদিও আমাৰ ছাগলী আৰু হাঁহ কুকুৰা এই ক্ষেত্ৰত সুবিধা দিয়া হৈছিলে, আৰু CM ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ যোগেদিও এই ক্ষেত্ৰত আমাৰ বিশেষকৈ পোলট্ৰি আৰু পিগাৰীৰ ক্ষেত্ৰতো বেলেগ আঁচনি আছে। কিন্তু এই গোটেইখিনি বস্তু যিখিনি আছে আমি সময়ে সময়ে সকলো ৰাইজক জ্ঞাত কৰোঁ, আৰু আমাৰ যিখিনি আঁচনিৰ সুফল পাব লাগে, যেনেকৈ কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰতো কৈছোঁ ইতিমধ্যে, আৰু তেনেকুৱা ধৰণে বেলেগ বেলেগ যিখিনি আঁচনি আছে সময়ে সময়ে আমি জ্ঞাত কৰি যাওঁ, আৰু যি সময়ত যিটো আঁচনি আহে সেই আঁচনিখিনিৰে আমি সুবিধাখিনি জনসাধাৰণক দিবলৈ যত্ন কৰোঁ।
1: এনেধৰণৰ বিভিন্ন আঁচনি সময়ে সময়ে আহি থাকে, আৰু তাৰ বাবে পশুপালকসকল নিজেই অকণমান সজাগ হৈ যদি খবৰ ৰাখে, তেতিয়াহ'লে তেওঁলোকে আঁচনিৰ পৰা লাভখিনি
0: লাভ হয়, বহুখিনি ইতিমধ্যে উপকৃত হৈছে, আৰু তেখেতসকলে বেলেগ বেলেগ ধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত বহুখিনি ৰাজসাহাৰ্যও লাভ কৰিছে আৰু অনুদানো লাভ কৰিছে বহুখিনি।
2: এই ক্ষেত্ৰত মই আমাৰ পশুপালকসকল, আমাৰ মহকুমা পশুপালন বিষয়াই হওক বা জিলা পশুপালন বিষয়াই হওক, তেওঁলোকৰ লগত যাতে সদায় যোগাযোগত থাকে, কাৰণ স্কীমসমূহ ভাৰত চৰকাৰৰ পৰাও আহে, অসম চৰকাৰৰ পৰাও আহে, তাৰ সুবিধাখিনি ল'ব লাগে।
1: হয় হয়, আচলতে চৰকাৰৰ ফালৰ পৰা বিভিন্ন সহায় আছেই, আৰু তেনে ক্ষেত্ৰত যদি ৰাইজ নিজেও দুখোজ আগবাঢ়ি আহে, তেতিয়াহ'লে সেই চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগাযোগটো আৰু বেছি উন্নত হয়।
0: নিশ্চয়।
1: এতিয়া আমাৰ পশুপালনৰ ক্ষেত্ৰত দেখা যায় বিভিন্ন সময়ত যে সিহঁতৰ পেট ভৰাই ৰখাটোৱে মানে গৃহস্থৰ এটা চিন্তা হৈ যায়। বিভিন্ন সময়ত দেখা যায় যে খুৱাওঁ সেই খুৱাওঁ, গাখীৰ দেখোন নোলায়, তেনেকুৱা হয়। গতিকে গোটেইখিনি কথা শিকি লোৱাৰ পাছত যেতিয়া বুজিব পশুপালকজনে, তেওঁ জানিব কি খুৱাব লাগিব, কেনেকৈ খুৱাব লাগিব, তথাপি ইয়াৰ মাজতে কেনেকৈ খৰচ ৰাহি কৰিব পাৰি, বা ঘাঁহ খুওৱাৰ কথা, ঘাঁহ উৎপাদন, সেইবিলাক নিজাববীয়াকৈ ৰাখিলেও কিছু খৰচ ৰাহি হয় নেকি?
0: নিশ্চয় নিশ্চয়। ফডাৰ কাল্টিভেশ্যন, যেতিয়া আমি ঘাঁহ উৎপাদনৰ কথা কৈছোঁ, ইতিমধ্যে আমাৰ মই যিটো কথা ক'লোঁ ফডাৰ কাল্টিভেশ্যন বুলি ঘাঁহ উৎপাদনৰ নামত NLMৰ যোগেদিও, নেশ্যনেল লাইফষ্টক মিছনৰ যোগেদিও বহুখিনি ব্যক্তিগত আৰু সামাজিক খণ্ডতো ঘাঁহ উৎপাদনৰ কাৰণে তেওঁলোকক পুঁজি যোগান দিয়া হৈছিল, তেওঁলোকে কৰি আছে। আৰু আমাৰ ডিপাৰ্টমেণ্টৰ পৰাও পুঁজি দিয়া হয়, য'ত আমাৰ যিখিনি ডিপাৰ্টমেণ্টৰ ফাৰ্ম আছে তাত ঘাঁহ উৎপাদনৰ এটা ব্যৱস্থা আছে, যাতে ঘাঁহ উৎপাদন কৰি আমি প্ৰয়োজনখিনি পূৰাব পাৰোঁ। ইয়াৰ বাহিৰেও এইবাৰ আমাৰ হয়তো খুব সুখবৰ হ'ব, আমাৰ এইবাৰ অসম চৰকাৰে বিশেষকৈ আমাৰ VVG ৰামজী, যিটো আগতে আমাৰ MGNREGA আছিলে, নতুনকৈ যিটো হৈছে, তাত আমাৰ অসম চৰকাৰে বহুখিনি পুঁজি এই ভেটেনেৰী ছেক্টৰত, মানে আমাৰ কেটল ছেডেই হওক, পিগাৰী ছেডেই হওক, গোটাৰী ছেডেই হওক, তাৰ কাৰণে এটা ব্যৱস্থা ৰাখিছে। আৰু দ্বিতীয়তে ঘাঁহ উৎপাদনৰ ক্ষেত্ৰতো এইটো ইয়াৰ পুঁজি আমি ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা হয়তো এবাৰ হ'ব, যিটো হৈছে ইতিমধ্যে সিদ্ধান্ত হৈছে হ'ব। কিন্তু এই ক্ষেত্ৰত কি হ'ব লাগিব, আমাৰ সকলোখিনি মানুহে এটা এটা হ'ব লাগিব যে আমি পঞ্চায়তৰ, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত সকলোৰে লগত আমাৰ ডিপাৰ্টমেণ্টৰ সহযোগিতাত আমি এইটো নিশ্চিত কৰিব লাগে যাতে আমাৰ ব্যক্তিগত হওক বা আমি যিবোৰ মাটি, খালী মাটি আছে, সেই খালী মাটি, ডিপাৰ্টমেণ্টৰ মাটি হওক, খালী চৰকাৰী ভূমি হওক, আমাৰ উপায়ুক্ত মহোদয়ৰ নেতৃত্বতে গোটেই স্কীমবোৰ ডিষ্ট্ৰিক্টত হয়, তেতিয়াহ'লে তাৰ লগত, তাত যদি আমি যোগাযোগ কৰোঁ পঞ্চায়তৰ লগত, তেতিয়াহ'লে মই ভাবোঁ যে আমি ইয়াৰ পুঁজিৰ যোগেদিও আমি বহুখিনি ঘাঁহ উৎপাদন কৰাৰ ব্যৱস্থা থাকিব, আৰু বেলেগ বেলেগ আঁচনিৰ আমি লাভ আমি পাব পাৰোঁ।
1: আৰু আমাৰ পশুপালকসকলে আমি দেখা পাওঁ যে ঘৰত এটা খেৰৰ পুঁজি থাকে, ধান খেৰৰ পুঁজি থাকে, সেইটোতে পুৱাই আনি তাতে গৰুটো বান্ধি দিয়ে, বা কিন্তু অকল সেইটোৱে নহয়, তাৰ ওপৰঞ্চিকে
0: চাইলেজ মেকিংটো আমাৰ এতিয়া হেৰি হোৱা নাই, কিন্তু আমি এইবাৰ খুব যত্ন কৰিছোঁ যে আমি চাইলেজটো আমি কেনেকৈ প্ৰডাকশ্যন কৰিব পাৰোঁ। আমি মেজৰ পৰা বহুত ঠাইত মেজৰ পৰা

0: তেনেকৈ বনাইছে,
1: হয়
0: আমি এই ক্ষেত্ৰত আমি এই বস্তুটো কোঅপাৰেটিভতে হওক, মিল্ক কোঅপাৰেটিভে হওক বা বেলেগ বেলেগ ক্ষেত্ৰত, যাতে আমি চাইলেজটো আমি যাতে বনোৱাটো আমি সকলোৱে লওঁ, আমি
1: হয়
0: শিকিও লওঁ, যাতে আমি ব্যৱসায়িক দিশত যাতে আমি প্ৰয়োগ কৰোঁ,
1: ব্যৱসায়িকভাৱেও কৰিব পাৰি,
0: ব্যৱসায়িকভাৱেও কৰিব পাৰি,
1: চাইলেজ
0: ইণ্ডিভিজুৱেলি
1: বিক্ৰী
0: যদি
1: কৰি।
0: এজনে যদি কৰে যে চাইলেজে যদি প্ৰডাকশ্যন ব্যক্তিগতভাৱেও কৰে, তেতিয়াও তেওঁ অন্ততঃ কিছু পশুপালকক সেই চাইলেজো দিব পাৰিব। মানে আমাৰ এইটো ক্ষেত্ৰতো আমি মনোনিৱেশ কৰিব লগা আছে আৰু বিভাগেও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আছে।
1: খুব উন্নত মানৰ চাইলেজ যদি তেওঁ স্থানীয়ভাৱে যোগান ধৰিব পাৰে, তেতিয়াহ'লে তেওঁৰ হাতলৈও
0: এটা
1: দুটাকৈ
0: এলেকাত
1: অতিৰিক্ত অলপ
0: অতি
1: কিছু পইচা
0: খুব
1: আহিব।
0: ভাল হ'ব
1: আৰু
0: সেইটো।
1: এইখিনি মানে কি হয়, চাইলেজটো আমাৰ এটা সময়ত ঘাঁহ নোহোৱা হৈ যায়, ফাগুন চ'ত মাহত ঘাঁহ নোহোৱা হৈ যায়। আমি এই চাইলেজটো ব্যৱহাৰ কৰি তেতিয়া ঘাঁহৰ যিটো আমি চাহিদা
0: চাহিদাটো সেনেকৈ আমি মিটআপ কৰিব
1: পূৰ কৰিব
0: পাৰোঁ।
1: পাৰি
0: চাইলেজটো আমাৰ যেতিয়া প্ৰডাকশ্যন বেছি হ'ব,
1: হয়
0: তেতিয়া আমি যিখিনি বেছি হ'ল সেইখিনি আমি চাইলেজলৈ পৰিৱৰ্তন কৰিব পাৰোঁ,
1: অঁ
0: আমি চাইলেজ
1: অঁ
0: কৰি থৈ দিব পাৰোঁ,
1: পেলাই দিয়াতকৈ বা
0: পেলাই
1: নষ্ট হৈ
0: দিয়াতকৈ
1: যোৱাতকৈ।
0: বা নষ্ট হোৱাতকৈ আমি যদি চাইলেজ কৰিব পাৰোঁ, সেইটো সময়ত আমাৰ আমাৰ পশুপালকসকল বহুত উপকৃত হ'ব
1: হয়
0: চাইলেজটোৱে
1: হয়
0: দ্বাৰা। আৰু ইয়াৰ কোনো কোৱালিটিৰ কোনো হেৰি নাই যে চাইলেজ পচি গৈছে বা কিবা হৈছে,
1: অঁ
0: তেনেকুৱা ধৰণৰ মানুহৰ যিটো মনোভাৱ
1: অঁ
0: সেইটো নহয়,
1: অঁ
0: বৰঞ্চ বেছি পুষ্টিকৰহে হয়।
1: অঁ আমাৰ ফাৰ্মেণ্টেশ্যন এটা হয় তাতে,
0: ফাৰ্মেণ্টেশ্যন হ'বই হ'বই অলপ, কিন্তু এইটো পুষ্টিকৰ হয়,
1: অঁ
0: পুষ্টিকৰ।
1: ধন্যবাদ জনাইছোঁ আপোনালোক দুয়োগৰাকীকে। আজি আমি যি কথা পাতিলোঁ, বিজ্ঞানসন্মত পশুপালনৰ প্ৰয়োজনীয় দিশসমূহ, ইয়াতে আমি ঘৰৰ যি পশুধন আছে তাৰ পঞ্জীয়নৰ পৰা আৰম্ভ কৰি চিতাকৰণ, প্ৰশিক্ষণ, বিভিন্ন আঁচনি, বীমা, কৃত্ৰিম প্ৰজনন ইত্যাদি বিভিন্ন বিষয় সামৰি আজি আমি আলোচনাটো সম্পূৰ্ণ কৰি তুলিলোঁ। আৰু এই বিষয়ত আচলতে পাতিবলগীয়া বিভিন্ন কথা আছে, আৰু আমাৰ যিসকল শ্ৰোতা আছে তেওঁলোকে যদি ইয়াৰ এই বিষয়ে আৰু বিশদভাৱে জানিব বিচাৰে, তেতিয়াহ'লে স্থানীয় যি পশুপালন আৰু পশু চিকিৎসা বিষয়া আছে তেওঁলোকক নিশ্চয় লগ
0: যোগাযোগ
1: ধৰিলে
0: কৰিলে
1: তেওঁলোকে সহায় লাভ
0: উত্তৰ
1: কৰিব
0: পাব,
1: পাৰিব।
0: সহায় পাব।
1: দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ আমাৰ এই আলোচনা ইমানতে সামৰিছোঁ।
0: ধন্যবাদ
2: ধন্যবাদ শ্ৰোতাসকল, ইমান পৰে বিজ্ঞানসন্মত পশুপালনৰ প্ৰয়োজনীয় দিশসমূহ আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী আৰু ডাক্টৰ উৎপল নাথে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय, भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অনুকূল বতৰৰ বাবে বৰ্তমান সময়ত শালি খেতিত মজা খোৱা পোক আৰু সুৰ পোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। বিভিন্ন অনিষ্টকাৰী পোকৰ পৰা ৰক্ষা পাবৰ বাবে কৃষকসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে আৰু অহা সপ্তাহত যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা কৃষি পৰামৰ্শ হৈছে ধাননি পথাৰ, আলি আৰু ইয়াৰ আশে পাশে থকা অপতৃণ আৰু ঘাঁহ বন পৰিষ্কাৰ কৰি ৰাখিব, এইবোৰত খুৰপোকে আশ্ৰয় ল'ব পাৰে। মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। খাৰিফ তিল ভালদৰে পানী ওলাই যোৱা বালিচহীয়া পলসুৱা মাটিত ভাল হয়। মাটি 3-4 বাৰ হাল বাই ভালদৰে সমান কৰি ল'ব লাগে। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে এই সময় উপযুক্ত। নেমুটেঙা গছত যদি গা গছ বিন্ধা কৰা পোকৰ আক্ৰমণ দেখে, নিবাৰণৰ বাবে বিন্ধাবোৰত তাঁৰ ভৰাই পোকবোৰ ধ্বংস কৰি মাটিৰে বিন্ধাবোৰ বন্ধ কৰি দিব।

0: ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেন্তে কঠীয়াৰ পৰিৱৰ্তে এশ দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত ছেপ্টেম্বৰ মাহৰ 10 তাৰিখলৈকে সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এন্দ্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেহলৈকে ৰুব পাৰিব। অনুকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, মাটিমাহ আৰু মগুৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতান। এই শিতানত আজি বাপকন বৰ্মনৰ সৈতে কথা পাতিছে শিখামণি দত্তই।
0: নমস্কাৰ বাপকন বৰ্মন ডাঙৰীয়া।
2: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
0: আপুনি সমন্বিত কৃষি ব্যৱস্থাৰ লগত জড়িত আৰু বিশেষভাৱে মীন পালন কৰে,
2: হয়?
0: আপোনাৰ কিমান বছৰ হ'ল বাৰু এই কৃষিৰ সৈতে জড়িত হৈ থকা?
2: মই একদম ভালকৈ কাম কৰাৰ মোটা 2016ৰ পৰা কৰিছোঁ, আৰু এনেই মই 2006 চনৰ পৰা মানে মৎস্যপালনৰ লগত জড়িত হৈ আছোঁ। মাছটো আমি তাৰমানে মাছটো অকল বিক্ৰীটো বা পোহাটো নহয়, মাছটোতো অকল পুহিলে নহ'ব, বজাৰত বা মাছটো মাৰ্কেটত মানে যিসকল ক্ৰেতা থাকে সেইসকলে কেনেকুৱা মাছটো বিচাৰিছে, সেইকাৰণে বজাৰখনৰ মানে যিটো পৰিৱেশটো উপলব্ধি কৰাৰ কাৰণে আমি কেতিয়াবা বজাৰত মাছটো বিক্ৰী কৰোঁ। এই মাৰ্কেটত যোৱাতে মানুহবিলাকে কয় কি যে সাৰ দিয়া মাছ, এইটো মানে মানুহৰ মনত এটা মানে ধাৰণা হৈ গৈছে। সেইকাৰণে আজি যিটো মানে সময়ত মানে বহুত মানুহে মাছ খোৱাটো বাদ দিছে, সেইকাৰণে মাছটোৰ মানে কি হয়, এই মাছটোৰ আমি চিষ্টেমটো অলপ চেঞ্জ কৰি দিলোঁ। মানে কি IMC দুবছৰমান মানে এইটো বাদ দি যিটো আমাৰ ইণ্ডিজিনিয়াছ কাপ মানে হেৰি আছে, সেইখিনি মাছটো পোহা কৰিলোঁ। সেইখিনি মাছটোত মানে বহুত প্লাছ পইণ্ট আছে, সেই মাছটো ট্ৰেন্সপৰ্টেশ্যনত মানে খৰচটো কম, আৰু 2 নম্বৰ কথা সেইটো বেমাৰটোও কম, আৰু সেইটো ফিডটো বহুত কম লাগে, ফিড অনুযায়ী তাৰ পইচা বহুত পোৱা যায়। সেই 2016 চনত মই তাৰমানে এনেকুৱা মাছবিলাক মানে বিচাৰি আনি মানে মই মানে কালচাৰ কৰিছিলোঁ। সেনেকৈ দিয়াতে মোৰ সেইটো এটা হাব হৈ গ'ল নেচাৰেল মাছৰ, আৰু মই মাছটোত বহুত কম খৰচ কৰি বহুত লাভৱান হওঁ। আজিৰ মাৰ্কেটতো মোৰ যদি 50 কেজি নহয় যদি 5 কুইণ্টলো মাগুৰ লাগে, মোৰ ফিচাৰীত আছে মাগুৰ।
0: এই স্থানীয় প্ৰজাতিৰ মাছখিনিৰ তাৰমানে চাহিদা আৰু বজাৰ খুব ভাল?
2: বজাৰ বহুত ভাল, আৰু এইটোৰ পৰা মানে কি স্থানীয় মাছটোৰ পৰা মানে এইটো প্ৰচেছিং কৰিব পাৰি, আচাৰ বনাওঁ, তাৰপাছত এই ফিছ পিকেল, তাৰপিছত আমাৰ এটা ব্ৰেণ্ডো এটা আছে বৰ্মন এণ্টাৰপ্ৰাইজ বুলি, মোৰ এই এণ্টাৰপ্ৰাইজটোৰ নামত মানে গোটেইখিনি প্ৰচেছিং কৰোঁ, আৰু স্মক কিলছৰ আমাৰ আইতাহঁতে আগতে যিটো মানে এই ঠোঙা দি পেলাই মানে এই আমাৰ চোকা বুলি কয়
0: ওপৰত ৰাখিছিলে,
2: সেইটো মানে মোৰ এনেকুৱা হেৰি দেখি পেলাই UNDPৰ এটা প্ৰজেক্টত পৰিছে সেইটো, তাৰ পৰা মোক এটা সেই চোলাও দিছে ডাঙৰ, মোটামুটি 70,000 হয় সেইটোৰ দাম। স্পিকেলটোৰো শিকাই দিছে, তাৰপিছত এই ড্ৰাই ফিছ যোনখিনি মানে প্ৰচেছিং কৰি পেকেটিং কৰি সেইটো মানে বিক্ৰী কৰাৰো সেইবিলাকো সুবিধা কৰি দিছে, আৰু আজি বৰ্তমান সময়ত মানে প্ৰচেছিং কৰিলে যিটো GST বা FSSI সেইবিলাকো আছে, সেইটো মই গোটেইখিনি তাৰমানে বৰ্মন এণ্টাৰপ্ৰাইজৰ নামত তো মানে চেল কৰি লৈছোঁ, আৰু সেইটো GSTও দিলোঁ, চৰকাৰকো দিলোঁ, আৰু মই উইদাউট GST কোনো এটা বস্তু মানে বিক্ৰী নকৰোঁ আৰু। আৰু এইটো যিটো মানে মাছৰ যিখিনি প্ৰচেছিং হয় আপোনাৰ অৰুণাচলত আছে, মিজোৰামত আছে, এই স্মক কিলছৰ মণিপুৰত আছে,
0: মানে আপুনি বাহিৰৰ ৰাজ্যলৈ পঠায়?
2: অঁ, পঠাই দিওঁ।
0: এতিয়া আমি আপোনাৰ মীন পালনৰ বিষয়ে বিশেষভাৱে জানিব পাৰিলোঁ, আৰু কি কি খেতি কৰে আপুনি?
2: মই খেতি মানে সেই আচলতে মোৰ ফাৰ্মিং চিষ্টেমটো হ'ল এটা মানে ইণ্টিগ্ৰেটেড ফাৰ্মিং, সমন্বিত কৃষি ব্যৱস্থা। এইটোত মানে কি হয়, মোৰ মাছত লছ গ'ল, মোৰ ডায়েৰী ফাৰ্ম আছে, ডায়েরি ফার্মেদি মোৰ

0: খাই যাব। তাৰপিছত ছাগলী আছে, হাঁহ আছে, মুৰ্গী আছে। মুৰ্গীটো কিন্তু মোৰ লোকেল ডাইৰেক্ট, এইটো মানে
1: হয়
0: হেৰি নহয় আৰু, ব্ৰইলাৰ চইলাৰ নহয়।
1: নহয়
0: তাৰপিছত কলগছ আছে, ধান খেতিও আছে। কিন্তু মই এইখিনি যিখিনি আছে এই এই এই বস্তুখিনি মই মাৰ্কেটত ডাইৰেক্ট বস্তুটো হেৰি কৰি নিদিওঁ, মানে কি ডাইৰেক্ট এতিয়া গাখীৰটো মই সেই মোৰ তাতে এখন কলেজ আছে, সেই কলেজখনত এখন কেণ্টিন আছে, সেই কেণ্টিনখনো মই মানে ব্যৱস্থাটো কৰিছোঁ। এইটো মোৰ মানে এটা সপোনো, মই কিয় কেণ্টিনখন কৰিছোঁ, আমি আজিৰ পৰা 20 বছৰ আগতে সেনেকুৱা মানে সেনেকুৱা ষ্টুডেণ্টৰ পৰাই সেই অলপ চলপ শিকি লৈছিলোঁ। সিহঁতক কিজানি অলপমান ভাল বস্তু খোৱালে দেশৰ কাৰণে কিজানি কিবা কামেই হয়। সেই
1: বৰ ভাল চিন্তা।
0: সেইকাৰণে গাখীৰটো ডাইৰেক্ট সিহঁতক দিওঁ, মানে কি 60 টকা লিটাৰ, এক টোপো পানী নাই, 1%ও তাতে, মানে গাখীৰটো খীৰাই কিনে 25 লিটাৰমান গাখীৰ হয়, 25 লিটাৰ গাখীৰো 60 টকা দাম। তাৰপিছত আৰু যোনটো গাখীৰ আছে, গাখীৰটো সেইটো দৈ কৰোঁ, দৈ কৰি পেলাই দৈটো কৰি দৈটো দিওঁ, মানে সৰু সৰু বাতিত, 10 টকীয়া বাতিত। তাৰপিছত যিসকলে চাহ খায় একদম ডাইৰেক্ট তাতে মাত্ৰ 1 লিটাৰ গাখীৰত 200 ml হেৰি পানী, পানীটো নিদিলে তাৰমানে সেইটো ওপৰত এখন চামনি হয়, সেইকাৰণে মানে আমাৰ হাৰ্টত অলপ এফেক্ট কৰে। সেইটো মানে ডাইৰেক্ট চাহ হেৰি, মই যদি 10 টকাকৈ বিক্ৰী কৰোঁ 100 টকা পাওঁ, তাৰমানে পাৰ লিটাৰ মোৰ 100 টকা গাখীৰ। ইয়াতে ভাল বস্তু খাই অলপ দেশৰে কাম কৰিব, সেইটো
1: হয়
0: মোৰ
1: হয়
0: আমাৰ নেক্সট প্ৰজন্মই মানে হেৰি পাব, ফলটো পাব সেনে। আৰু
1: কাৰণ
0: চব্জিটো সেনেকুৱা, চব্জিটো মই ফ্লটিং বেডত মানে
1: হয়
0: চব্জি এটা কৰোঁ, চব্জিটো কৰি 1%ও, যিটো খেতি মানে ফ্লটিং বেডত কৰা যায় তাতে 1%ও মানে ফাৰ্টিলাইজাৰ দিব নোৱাৰি, না ইউৰিয়া দিব, না SSP দিব, না আপুনি বেলেগ আদাৰ্ছ মানে হেৰি দিব, ফাৰ্টিলাইজাৰ দিব, একো দিব নোৱাৰি। তাৰপিছত আৰু এইটো যিটো হেৰি হ'ল, সিহঁতৰ কিটচেন গাৰ্ডেন আছে, কিটচেন গাৰ্ডেনতো গোবৰখিনি মানে FOMখিনি মোৰ পৰা নিয়ে সিহঁতে, সেইটো নি কিনে আৰু FOMটো মোৰ মানে কি হয়, এইটো প্ৰচেছিং কৰা। আৰু আজিৰ যুগত মানে কি হৈছে, আমাৰ এটা বহুত মানে হেৰি হৈ আছে, আমাৰ যিসকলে যি মানে গৰু ছাগলীয়ে যিখিনি মানে মানে নেচাৰেলি খাদ্যটো খায়, ঘাঁহটো খায়, সেই তাত মানে সিহঁতৰ বুনৰ গুটিটো খায়, অপতৃণৰ গুটিটো পেটৰ ভিতৰত যায়। যোৱাৰ পাছত কি হয়, এই পেটৰ ভিতৰত যোৱাতে সেইটো মানে হজম নহয়, কিন্তু সেইটো যদি প্ৰচেছিং কৰি সেই সেই যিটো কাউডাংটো আছে ডাইৰেক্ট যদি পথাৰত দিয়া যায়, সেইটো মাটিটোৰ সাৰুৱা হ'ব, কিন্তু অপতৃণৰ উৎপাতটো বহুত বাঢ়ি যায়।
1: এতিয়া সেই আপোনালোকে এইখিনি খেতি পুখুৰীতে কৰিছেনে?
0: পুখুৰীতে কৰিছোঁ আমি, আৰু আমাৰ ওচৰত বিলো আছে, বিলতো কৰিছোঁ
1: হয় হয়
0: এবছৰ। আৰু এতিয়া আমি এটা আৰু নতুন হেৰি কৰিছোঁ, এইটো এতিয়া আমাৰ মাননীয় কৃষিমন্ত্ৰী মহোদয়ে এতিয়া মাখানাত বহুত গুৰুত্ব দিছে নহয়, এতিয়া মাখানা যিসকলে কৰে, আমাৰ মানে এতিয়া 5 তাৰিখে কৃষিমন্ত্ৰী যোৱা কথা আছে, এই আকাশবাণী গুৱাহাটীৰ জৰিয়তে ৱেলকামো জনালোঁ, সেইটো অসম চৰকাৰৰ পৰা চিট্টিত বা চবখিনি সহায় কৰিব।
1: আপুনি মাছ আৰু গাখীৰৰ বজাৰখনৰ বিষয়ে আমাক জনালে, কিন্তু আপুনিতো আৰু বহুত কৃষি সামগ্ৰী উৎপাদন কৰে, গতিকে
0: হয়,
1: বাকী উৎপাদিত সামগ্ৰীখিনিৰ বজাৰ কেনেকুৱা?
0: আমাৰ তাত ওচৰতে বজাৰ আছে, ডাঙৰ ডাঙৰ বজাৰ, টিহুত এখন আছে, এটা আমাৰ নদলা বুলি এখন আছে, তাৰপিছত শলমাৰা বুলি এখন আছে, আৰু এখন আছে নেউলা ভিঠা বুলি, এইটো আমাৰ ওচৰৰে সেইখন বজাৰ। আৰু আমি কৃষকবিলাকে বস্তুটো কি কৰোঁ, যিটো বস্তু তাৰমানে এজনে কৰে সেইটো বস্তু আমি সকলোৱে কৰি পেলাওঁ। এতিয়া তাৰে আগৰ বছৰ ৰঙালাও কৰিছোঁ মই, তাৰমানে ৰঙালাওটো বহুত বিক্ৰী কৰিছোঁ পুখুৰী পাৰত ভাল মাটিত, আৰু মই ৰঙালাও কৰি পেলাই অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা 2 বাৰ পুৰস্কাৰ পাইছোঁ মই, শ্ৰেষ্ঠ পামকিন ফাৰ্মাৰ। তাৰপিছত মানে কি হয়, সেই মোৰ ৰঙালাওটো সেইকাৰণে গোটেই যিমান পুখুৰী আছিল গোটেই মানে গোটেইবিলাকতে মানে হেৰি কৰি দিলে, ৰঙালাও খেতি কৰিছে আমাৰ এই অঞ্চলত। আগতে ৰঙালাওটো মানে কি হ'ল, আমাৰ সেইখিনি ওচৰত যিখিনি মানুহৰ মানে কিবা থাকে, খানা পিনা থাকে, মোৰ পৰা ৰঙালাওটো নিয়ে, তাৰমানে বাকীবিলাক যেতিয়া মোৰ তাতে 20 টকা দাম, বেলেগে 15 টকা, তাৰপিছত সেইটো ক'ব 10 টকা, লাষ্টত এনেকুৱা হয় বেলেগ আমি গাড়ী দি ফেলে দিম, 8 টকা দিলেই হ'ল।
1: সামগ্ৰিকভাৱে এই খেতিখিনিৰ পৰা আপোনাৰ মোটামুটি লাভ কিমান থাকে শ্ৰোতাসকলে জানিলে নিশ্চয় ভাল পাব।
0: মই তাৰমানে লাভটো, মোৰ লাভটোত বহুত বেছি গুৰুত্ব দিয়া নাই, 6-7জন মানুহে হেৰি কৰি আছে, কাম কৰি
1: নিয়োজিত
0: আছে,
1: হৈ আছে,
0: নিয়োজিত হৈ আছে, মই নিজেও চলি আছোঁ, নিজে চলি আছোঁ আৰু ধুনীয়াকৈ চলি আছোঁ, আৰু মাহত আহে আৰু এটা চলি থকা পৰা কৰি
1: ভাল ভাল এটা
0: ভাল
1: উপাৰ্জন হয়
0: উপাৰ্জন এটা হয়।
1: হয়
0: আৰু আচলতেতো এতিয়া এইবিলাক মাছ তাছটো এতিয়া মোৰ নিচিনা কালি পইচাৰ দৰকাৰ হ'ব, মাছ ডুলি মাছ
1: হয়
0: মাৰি থৈ দিলে পোৱা লৈ গ'লে লৈ উলিয়াল, এতিয়া এতিয়া মোকতো পইচা উলিয়াব যাব লাগে, ৰিকেচ লাগে, এতিয়াতো হেৰিতে হেৰিতে হয়, অনলাইনতে হয়, এতে আৰু বোলে কালি মাছ দি মই পইচা অলপ লৈ আছোঁ, 10,000 টকা লৈ উলিয়া কৰোঁ সেনেকুৱা।
2: শ্ৰোতা

0: সকলে ইমান পৰে কৃষিক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত আদৰ্শ কৃষক বাপকণ বৰ্মনৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা পাতিলে শিখামণি দত্তই।
1: ইধর ইধর ইধর হাম বোল রহে হ্যাঁ তেরে বিজু কা
2: পুতলা বোল রহে
1: পক্ষিয়ো সে তো হাম খেত কো বচা লেতে হ্যাঁ পর ইন ঘাতক রসায়নো সে কাইসে বচায়ে
2: মতলব
1: দেখ বেটা তু জো ইয়ে অন্ধাধুন রসায়ন মিলাতা হ্যায় না মিট্টি কি সেহত বিগড়নে লগি হ্যায় অর জব মাটি হি কমজোর পড় জায়েগি তো উপজ কাইসে সেহতমন্দ হোগি হ্যায় আরে পহলে এসা নাই থা পুছনা আপনে বড়ে বুজুর্গো সে কাইসে ফসল লহলাতি থি শুদ্ধতা ঝলকতি থি হ্যাঁ মাটি ভি তন্দুরুস্ত और लो अरे पहली वाली बात कहां
2: परम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच है
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूंगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
4: श्रोताসকল এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 1800 টকাৰ পৰা 2500 টকা, তিতাকেৰেলা 3000 টকাৰ পৰা 3500 টকা, তিয়ঁহ 3000 টকাৰ পৰা 3500 টকা, বিলাহী 3200 টকাৰ পৰা 3600 টকা, মিঠালাও 1500 টকাৰ পৰা 2000 টকা, অমিতা 1500 টকাৰ পৰা 2000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 3500 টকাৰ পৰা 4500 টকাৰ ভিতৰত, জলকীয়া 4000 টকাৰ পৰা 5500 টকাৰ ভিতৰত, কোমোৰা 1000 টকাৰ পৰা 1500 টকাৰ ভিতৰত, জিকা 2500 টকাৰ পৰা 3500 টকাৰ ভিতৰত, ভোল 3000 টকাৰ পৰা 4000 টকা, মূলা 1600 টকাৰ পৰা 2500 টকা, বন্ধাকবি 2000 টকাৰ পৰা 2500 টকা, ফুলকবি 8000 টকাৰ পৰা 9000 টকা, কেপচিকাম 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত, ভেন্দিৰ দৰ প্ৰতি কুইণ্টলত 3000 টকাৰ পৰা 3500 টকাৰ ভিতৰত, কচু 3200 টকাৰ পৰা 4000 টকাৰ ভিতৰত, লাও 2000 টকাৰ পৰা 3000 টকাৰ ভিতৰত, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত, নেমুৰ প্ৰতিপোনৰ দৰ 150 টকাৰ পৰা 170 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়াপাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3000 টকাৰ পৰা 4000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3300 টকাৰ পৰা 4050 টকা, গোমধান 2000 টকাৰ পৰা 3500 টকা, গোটামগু 10200 টকাৰ পৰা 11800 টকা, মচুৰ দাইল প্ৰতি কুইণ্টলত 7700 টকাৰ পৰা 7800 টকা, বুটৰ দাইল 7400 টকাৰ পৰা 8500 টকা, মাটি দাইল 11200 টকাৰ পৰা 14800 টকাৰ ভিতৰত, মগু দাইল 8900 টকাৰ পৰা 11400 টকাৰ ভিতৰত, মচুৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7200 টকাৰ পৰা 11800 টকাৰ ভিতৰত, ৰহৰ দাইল 10200 টকাৰ পৰা 12800 টকাৰ ভিতৰত, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7500 টকাৰ পৰা 8400 টকাৰ ভিতৰত, আলু 900 টকাৰ পৰা 1500 টকাৰ ভিতৰত, পিঁয়াজ 5200 টকাৰ পৰা 5800 টকা, সৰিয়হ 6750 টকাৰ পৰা 7000 টকা, তিল 15000 টকাৰ পৰা 17000 টকা, ধনিয়া 15000 টকাৰ পৰা 17000 টকাৰ ভিতৰত, আদা 12000 টকাৰ পৰা 14000 টকাৰ ভিতৰত, শুকান জলকীয়া 21000 টকা, গুড় প্ৰতি কুইণ্টলত 6600 টকাৰ পৰা 7000 টকা, চেনি 5900 টকাৰ পৰা 6000 টকা, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 550 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ দৰ 2180 টকাৰ পৰা 2560 টকাৰ ভিতৰত, বনস্পতি ঘিৰ 15 কেজিৰ টিনৰ দৰ 2280 টকাৰ পৰা 2300 টকাৰ ভিতৰত, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2000 টকাৰ পৰা 4800 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
0: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল লাচিত বৰফুকন পুলিচ একাডেমীক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ যক্ষ্মামুক্ত অসম গঢ়াৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গুৱাহাটীত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণৰ সামৰণি ৰাইজৰ দলৰ সৈতে কংগ্ৰেছ দলৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ মুছলপুৰত আজি বিজেপি আৰু বি পি এফ দলৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে। দুদিনীয়া কাৰ্যসূচীৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ এই সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা উপস্থিত থাকে। আৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু শোধনাগাৰ আৰু তৈলক্ষেত্ৰৰ সুৰক্ষাৰ বাবেও এটা বিশেষ বেটেলিয়ন গঠন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। লাচিত বৰফুকন একাডেমীক কম সময়ৰ ভিতৰতে পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে এই একাডেমীখনক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম আৰক্ষীত খালী থকা 5,000ৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলি সংবাদমেলত প্ৰকাশ কৰে।
1: যোৱা 5 বছৰত আমি 21,000 অসম আৰক্ষীত আমি নিযুক্তি দিছো। এইবাৰো আমি 15-20,000 নিযুক্তি অসম আৰক্ষীত দিব বিচাৰো। লাচিত বৰফুকন পুলিচ একাডেমীত আমি ইয়াক এখন পূৰ্ণাংগ ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাডেমীলৈ ৰূপান্তৰ কৰাৰ বাবে আমি বহুকেইটা নতুন কাম আৰম্ভ কৰিবৰ বাবেও আজি সিদ্ধান্ত লৈছো। বিশেষকৈ আমাৰ শ্বুটিং ৰেঞ্জ, ঘোঁৰা চালনা, খেলাৰ সুবিধা আৰু আমাৰ ইয়াত থকা কৰ্মচাৰীসকলৰ হাউচিং ফেচিলিটিকে ধৰি আমি এই লাচিত বৰফুকন পুলিচ একাডেমীখনক আৰু অধিক আগুৱাই লৈ যাবৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিছো।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে লাচিত বৰফুকন পুলিচ একাডেমী চৌহদত আন্তঃগাঁথনি উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। ডঃ শৰ্মাই একাডেমীখনৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে ৰাজ্যৰ আৰক্ষী থানা, বেটেলিয়ন আৰু 4খন জিলাৰ আদৰ্শ আৰক্ষী ছাউনীৰ আৱাসিক প্ৰকল্প তথা নৱগঠিত স্মাৰ্ট ৰেছপন্স ইউনিটৰ কাম কাজৰ বুজ লয়। যক্ষ্মামুক্ত অসম গঢ়াৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম ৰাজ্যিক যক্ষ্মা বিভাগে গুৱাহাটীত অনুষ্ঠিত কৰা দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণৰ আজি সামৰণি পৰে। ৰাজ্যৰ বিভিন্ন জিলাৰ স্বাস্থ্যকৰ্মীসকলে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত ক্ষেত্ৰ পৰ্যায়ৰ কাম কাজসমূহ সুচাৰুৰূপে সম্পন্ন কৰা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰি তোলাৰ দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণত গুৰুত্বপূৰ্ণ চিকিৎসা সম্পৰ্কীয় নতুন তথ্য আৰু নিৰ্দেশনাসমূহ প্ৰদান কৰা হয়। ৰাজ্যিক যক্ষ্মা বিষয়া, ৰাজ্যিক ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ বিষয়া, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শদাতা আৰু ৰাজ্যিক মুখ্য

0: বিদ্যালয়ৰ অংশীদাৰসকলে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ বিভিন্ন বিষয়ত বিশদভাৱে আলোচনা কৰে। বিশেষকৈ প্ৰাৰম্ভিক অৱস্থাত যক্ষ্মা ৰোগ চিনাক্তকৰণৰ বাবে নতুন পদ্ধতি প্ৰয়োগ, উন্নত মানৰ চিকিৎসা পদ্ধতি, তৃণমূল পৰ্যায়ৰ ৰোগীৰ যতন আৰু চৰকাৰী বেচৰকাৰী সংস্থাৰ সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হয়। কাৰ্যসূচীত অংশ লৈ ৰাজ্যৰ ভাৰপ্ৰাপ্ত স্বাস্থ্যসেৱা সঞ্চালক ডাঃ প্ৰদীপ কুমাৰ দাসে কয় যে যক্ষ্মা ৰোগৰ চিকিৎসা লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰাৰ বাবে জিলা পৰ্যায়ত শক্তিশালী আৰু সক্ৰিয় নেতৃত্বৰ অত্যন্ত প্ৰয়োজন। জনসাধাৰণৰ মাজত যক্ষ্মা নিৰ্মূলৰ বাবে সংশোধিত নিৰ্দেশনাসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ তেওঁ বিষয়াসকলক আহ্বান জনায়। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰুহ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰৱৰ্তী সময়খিনিত এটি সম্পূৰ্ণ পৃথক পৰিচয় লৈ আৰু মিঠা প্ৰতিশ্ৰুতিপূৰ্ণ কণ্ঠ লৈ অসমীয়া সংস্কৃতি জগতত ডঃ ভূপেন হাজৰিকাই প্ৰৱেশ কৰিছিল, যি নিজৰ কথা, সুৰ আৰু কণ্ঠেৰে অসমৰ সাংস্কৃতিক জগতক সমৃদ্ধ কৰিছিল। সুৰকাৰ, গীতিকাৰ, গায়ক, লেখক, চিত্ৰশিল্পী, কথাছবি নিৰ্মাতা, পৰিচালক, কথাশিল্পী হিচাপে ডঃ ভূপেন হাজৰিকা জনমানসত যথেষ্ট পৰিচিত আৰু সমাদৃত। এই পৰিচয়বোৰৰ আঁৰত ডঃ হাজৰিকাৰ সাংবাদিক আৰু সম্পাদক সত্তাটো লুকাই থাকিলেও সাংবাদিক আৰু সম্পাদক হিচাপে তেওঁ দক্ষতাৰ বিশেষ পৰিচয় দিছিল। অসমত অল ইণ্ডিয়া ৰেডিঅ', পাছলৈ আকাশবাণী কেন্দ্ৰ এটা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ডঃ ভূপেন হাজৰিকাৰ প্ৰচেষ্টাৰ কথা বহুতেই জানে। ৰাজ্যৰ প্ৰথমটো আকাশবাণী কেন্দ্ৰ শ্বিলং গুৱাহাটী কেন্দ্ৰত ডঃ হাজৰিকাই প্ৰগ্ৰেম এছিষ্টেণ্ট হিচাপে সেৱা আগবঢ়াইছিল। ৰেডিঅ'ত যোগদান কৰাৰ পাছতেই তেওঁ নতুন দিল্লীত ৰেকৰ্ডিং, ব্ৰডকাষ্টিং আদি কাৰিকৰী দিশৰ লগতে সাক্ষাৎকাৰ, বাতৰি সংগ্ৰহ, বাতৰি সম্পাদনা আদিৰ বিষয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। অল ইণ্ডিয়া ৰেডিঅ'ত ভূপেন হাজৰিকা পোনপটীয়াকৈ সংবাদ বিভাগৰ সৈতে জড়িত নাছিল যদিও দুবাৰমান শ্বিলঙত অসম বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ ৰিপৰ্টিং কৰাৰ তেওঁৰ অভিজ্ঞতা হৈছিল। ৰেডিঅ'ত কাম কৰাৰ সময়ছোৱাত তেওঁ অসমৰ সংবাদ জগতৰ পাছলৈ বিখ্যাত সাংবাদিক হোৱা কেইজনমান ব্যক্তিৰ সৈতে সহকৰ্মী হিচাপে কাম কৰাৰ সুযোগ পাইছিল। পাছলৈ তেওঁ গতি, আমাৰ প্ৰতিনিধি আদিৰ জৰিয়তে সাংবাদিকতা আৰু সম্পাদকৰ উজ্জ্বল চানেকি ৰাখি থৈ গৈছে। সেয়ে গতিৰ পৰা আমাৰ প্ৰতিনিধিলৈ নামৰ গ্ৰন্থত অধ্যাপক, চিন্তাবিদ, লেখক ডঃ পৰমানন্দ মজুমদাৰে কৈছে, ভূপেন হাজৰিকাৰ চিন্তা ভাৱনাৰ কোনো ভৌগোলিক সীমাৰেখা নাই। দেশ দেশান্তৰলৈ বিয়পি আছে তেওঁৰ চিন্তাৰ শিপা। তেওঁ পৰিৱৰ্তনকামী, ৰূপান্তৰগামী।

0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
1: ধন্যবাদ জিন্তি। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। উপৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। ৰূপনগৰত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহান জনায়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত, নিউ গুৱাহাটী সমজিলা আয়ুক্ত, জালুকবাৰী সমজিলা আয়ুক্ত আৰু দিছপুৰ সমজিলা আয়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতিগৰাকীয়ে অহা দেওবাৰে পুৱা 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল'ব। সেইদিনাই বিয়লি 3:15 বজাত তেওঁ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীতে কটাব আৰু সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ স্বাক্ষৰ সম্বলিত এই দলীয় নিৰ্দেশনা আনুষ্ঠানিকভাৱে জাৰি কৰা হয়। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি বিগত লোকসভা আৰু

0: লোকসভা নিৰ্বাচনৰ পূৰ্বে ঐক্যবদ্ধ হৈ যুঁজ দিয়া আৰু ৰাইজৰ মাজলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাইজৰ দলসহ কেইবাটাও আঞ্চলিক আৰু বাওঁপন্থী সৰ্বভাৰতীয় দলক একত্ৰিত কৰি নিৰ্বাচনী মিত্ৰজোঁট গঠন কৰিছিল। কিন্তু দীৰ্ঘ সময়ছোৱাত ৰাইজৰ দলৰ নেতৃত্বই মিত্ৰজোঁটৰ নীতি নিয়ম আৰু মৰ্যাদা উলংঘা কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰত লিপ্ত হৈ পৰা বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। মিত্ৰজোঁটৰ নীতি বিৰোধী আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ সৈতে ভৱিষ্যতে ৰাজনৈতিক সম্পৰ্ক বাহাল ৰখাটো সম্ভৱপৰ নহয় বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি জিলা সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত বিজেপি আৰু বিপিএফ দলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিটিচিৰ উন্নয়নৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনি বিজেপি দলৰ কৰ্মকৰ্তাৰ সৈতে আলোচনা কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ ওচৰলৈ নিয়াৰ কথা সদৰি কৰে। শ্ৰীমহিলাৰীয়ে বিটিচিৰ উপ নিৰ্বাচনত বিজেপিৰ দখলত থকা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিব বুলি মন্তব্য কৰে। ইফালে ইউ পি পি এলে বিপিএফৰ চিণ্ডিকেট আৰু অৰুণোদয় আঁচনিত দুৰ্নীতি হোৱা বুলি কৰা অভিযোগ হাগ্ৰামা মহিলাৰীয়ে খণ্ডন কৰে। বৈঠকত বিজেপি দলৰ বাক্সা জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিজেপি বিপিএফৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এইদৰে কয়।
1: আমাৰ বিজেপি আৰু বিপিএফ দলৰ যিহেতু চৰকাৰ চলাই আছে দিছপুৰ আৰু বিটিচি দল হিচাপে গ্ৰাউণ্ড লেভেলত বা গ্ৰাছৰুট লেভেলত আমি কেনেকৈ ৰাইজৰ মাজত সোমাই পেলাই কাম কৰিব লাগে, সেইকাৰণে আমি যোৱাকালিৰ পৰা আৰম্ভ কৰিছে কোকৰাঝাৰ হিচাপে, চিৰাং হিচাপে আজি বাক্সা আৰু পৰিৱৰ্তে নেক্সট আমি তামোলপুৰ আৰু ওদালগুৰিটো আলোচনা কৰিম। আমি কেনেকৈ ৰাইজৰ মাজত একেলগে কাম কৰিব পাৰি ইয়াৰ কাৰণে আমি আলোচনা কৰিছোঁ, মত বিনিময় কৰিছোঁ, খুব ভাল হৈছে। গতিকে আমি কৈছোঁ যে বিটিচি লেভেলত যিমান যিখিনি ডেভেলপমেণ্টেল কমিটি আছে সেইবিলাকত চব বিজেপি দলৰো থাকিব লাগে, আমি নাম বিচাৰিছোঁ, সিহঁতে দিব।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়াৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰীশৰ্মাই কয় যে তেওঁৰ সাক্ষ্যই যদি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত 5% সহায় কৰে তেন্তে তেওঁ ধন্য হ'ব। 19 ছেপ্টেম্বৰত ইয়তত প্ৰকৃততে কি হৈছিল, জুবিন গাৰ্গে সময়মতে চিকিৎসা পাইছিল নে নাই বুলি সংবাদ মাধ্যমে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা শ্ৰীশৰ্মা বিৰত থাকে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা 5 ছেপ্টেম্বৰ শনিবাৰে নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তিৰাণী ডেকাই। বাক্সা জিলাৰ শালবাৰীত আজি সদৌ অসম ছাত্ৰসন্থাৰ আহ্বানত খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলাখনৰ শালবাৰী কেন্দ্ৰীয় শাখা ছাত্ৰসন্থা, গাটি আঞ্চলিক ছাত্ৰসন্থা আৰু মানাহ আঞ্চলিক ছাত্ৰসন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
2: অসম প্ৰকাশন পৰিষদে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰত চলিত বৰ্ষত আয়োজন কৰিবলগীয়া গ্ৰন্থমেলাৰ প্ৰথমখন সময়সূচী ঘোষণা কৰিছে। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱা অনুসৰি অহা 13-22 নৱেম্বৰলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত 10-দিনীয়াকৈ অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হ'ব। ইপিনে খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অহা 24 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ 14-দিনীয়া কাৰ্যসূচীৰে অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হ'ব। পূৰ্বৰ দৰে এইবাৰৰ গ্ৰন্থমেলাত নবীন প্ৰবীণ পঢ়ুৱৈসকলক সাহিত্য চৰ্চাৰ বাবে আগ্ৰহী কৰি তুলিব পৰাকৈ বিভিন্ন পৰিকল্পনা কৰা হৈছে বুলি শ্ৰীকলিতাই জানিবলৈ দিয়ে। ৰাজ্যৰ অন্যান্য স্থানত আয়োজন কৰিবলগীয়া গ্ৰন্থমেলাৰ সময়সূচী পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে। অৰ্জুন বঁটাৰে সন্মানিত প্ৰথম অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। 1966 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পুৱা সামূহিক দৌৰ অনুষ্ঠিত হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন্নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সামূহিক দৌৰত অংশগ্ৰহণ কৰে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে আজি

0: ডিব্ৰুগড়ৰ জয়সাগৰস্থিত বাসগৃহত উপস্থিত হৈ খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায়। শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে খেলুৱৈগৰাকীৰ পদচিহ্ন সংগ্ৰহ কৰে। ৰাজ্য চৰকাৰে জন্মদিন উপলক্ষে ভোগেশ্বৰ বৰুৱালৈ 1,00,000 টকাৰ চেক আগবঢ়ায়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৰুৱাই কয় যে আমি সকলোৱে মিলি নতুন প্ৰজন্মক আগুৱাই নিব লাগিব। অভিৰুচি ক্ৰীড়া দিৱসৰ দ্বিতীয় দিনা নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত কাইলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। লাচিত বৰফুকন পুলিচ একাডেমীক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। যক্ষ্মামুক্ত অসম গঢ়াৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গুৱাহাটীত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণৰ সামৰণি। ৰাইজৰ দলৰ সৈতে কংগ্ৰেছ দলৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ। মুছলপুৰত আজি বিজেপি আৰু BPF দলৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।
1: লাকে আকাশবাণী ডিফু নালাদম জাই মেকার জুলং বম লাকে FM বেনেলং পেন মেগা হার্ট ফারুই সিরাত বরাসর কেবলা পেন নিউজ অন এয়ার এফ লং পেটা মে নালাতুম আর জুলং জি নদন টু নাতুম কর জুলং জি লাকে দেড লং রিচিং হন আলুনা জাই মেক লবাং সজাই মেগা লং পেন ধন সিং তেরন লাপেন লাংলি রুই সাহতু মেন কিলুন সুকার বিলাং পিপল বাংসালু নাংলাতুম আর্জুয়েক লং পতাংতে আর্জুয়েক সিনাং